0: ཁྱི ཕྱད མི ཁྱི ཕྱི Rinyong kena batana warndani terangga chuun rabzi lam tunga njigmti zanchung di nangasik juwi. Terangga dan shirkan doya nam solo warga rangchung kala kungkhoor zung jabdechi dhamdra todamara chingan dhamdra nyerthagba lozung ta silgayin. Nana lozung ta silgayin nigita zuu kabdaya chuun jina chuu tam tor jiginda manjangwara njigzuglao kati na tam tomzang tomanda yunawati ngasuga warkib kungsanga warkim di dhamdra nyanjag di chigi tohnangay gunana di korka ta ཁེ་ཤ་ཏུང་ དེ་དང་ དལ་ཁ་སན་དབེ་ཅུ་ཏང་ ལ་པར་ཏེ་ཅུ་ད་ ཅིག་ལང་ཚར་སུང་ནུག་ རྒྱིན་དན་ཡང་ ལོ་མན་དེ་ཡང་ ཁར་གི་སེམ་ཁམ་ དེ་ཐང་ལ་ཁན་ནེ་རེ་ ད་ཅིག་ སེམ་ཏན་ཅེ་དེ་ཡང་ཅིག་ སེམ་ཁམ་ ཉོམ་ཅིག་ལ་ཁ་ར་ དོན་དུག་ཟེ་ཁམ་མོ་ཟེ་ ཡོ་སཅིར་དེ་ཏབ་ཁ དེ་དང་དེ་དང་ཡི་ཁབ་དའི་ལ་ ཡ་ དེ་མོ་
1: ཨོ་དོ་དབ་དེ་མོ་
0: ལེ་ཁ་གི་ཏེ་སང་ཏོ་ནེ་ག་ཅུ་ལེན་སུན་ནང་ཤིག་ནུ་ཀ་དིན་ཅེ་ཤིན་ནེ་གོ ཁྱི ཕྱད མི ཁྱི ཕྱི tarikji koji wani, namu gu nansi tayo kati tab kuzu, che maang gu ngarak kutsata, ta talo ga gergi jigishik maa na yung tang lang, pardag chu jiram sakil, wanda sakil ka loma yung gert nimdra denjig, di laka zun zun ji nara yang, nga tsi chang, nga li chang, to nang yi, ta gergi semkir zam ga che ta, terang lansin di nang ata, tomzang tarchin loma ga nimdra denjig ta chang, kal che ga zi da tangi, namu gu lang zi zingi tab chana, yang loma tamchi la zu pan to jiri, chem to tanchi gu zun yana, dodumunda kana zigizgi jebzanga jojir samda tangi dartawu langji zig chen dartina tingi tani zo ta loma nam ge yuni dao ti ge ta yugun so atang de da tangi nam de den jande to nang ego no dingi tek abda zgi na
1: re re re len do ne batena thumat te rang ta de to ti kni sam ba mo re ta ta ti kni mo re re
0: ji
1: da ni to to ti ge len go no loma nam jingde yer tsarwa jing den bita ju mandan sha thumar tai na tan da ni ji lang char so na thoma mang mang kes ka da ni don de ba she ku sim khma jig de wona ta chi sim mar chit chita ma o ta sim te chi lang ji la ma te na chi kon de na ta ti chi da ta ga ya na ka wa thon gol te ta na ta thoma mang a ta so sa jo ji ta yes ku ran jo ju ti ti ska thon gol re
0: ji
1: tai na ta ginoni kunjur na chimu de na jib de jing chug ni nyambur jug sa chimu yu ke na ta chai ne zoma nga ti de go ta gi chi ji na no sha na chug ma sha na chug ji gi zok sung ne ta wa kum de ta za chi ni ni sum gun de ta chi gi chu sim kum ji tang ge ge ren ge yi ku ru do chi sung yi sem zu chi yang yi ti go ne de de tang to ma chap chug nyam de li se go ne ta cha wu yi ken jog de ta chi chi ga da ge in jog de se gi jog no na ba na chug o ta ni чистый так жогуну нам байна жоқ я лонкур кори ямра юкурын жогуну нам бату маңхи өнүре жинонын дымды денжи кушуп нямбын жоқ болса конгон окызына та лучуп жила матуну яна луне ке томен он дешаңдан мен окурк чөбүр дедина дешаң мен окуркун ганини индина лонкурна дэтин көнжүк жина та не аңа мен чыгып чыгына та атыгына та тырпа деди та не тури дэнди тени жогуну яна ndein chatta engina ra mugja makunan jogunu anya chatta chikla ka ni khsum re shonin jogunu din nasun ma de yok da nas kha chig den chig rang nyam pur jig de tang rang chimta ga dewa yon re drita ta phot na ni ta shin tang re ta yuni de tang jig ni lobta chimo jing thona chuk jing man thona chuk man thona re te chig chig karma ma mo de jo sa yon re tengina wa rang ma thi de chig de gon de ta kurke ཁྱོགས་གེ ཐོན་དོན་ལེ
0: ཉི་
1: ཡོག་ཁ་ཁ་མ་དན་ཡ་ཏ་ པོ་མ་ཆམ་དཅི་ མ་ཤི་དོན་དན་ཡ་ཏ་ ཆགར་དན་ ཁྱུ་ཆམ་དོག་གེ་ཁ་ཏ སུ་ཇོ་གུ་ནང་ སུ་གུ་ནང་ཏུ་ཁ་ཅིང་གུ་ཡིན་རེ
0: ཆ་ཏུ་སེ་གོན་རེ་དེ་ཏ་ན་ཁ་ཏ་
1: kate ta chuloma yara yo song tang na ta ngi zo shang de la shing de na choko de shang de na choko sira song tang ha ma ro gi lika de go no na choko o ta ma sa ko go no ka wa ro ton do ka o ta sha la na shin tang bian ma sa ko go song ya de jo go na ten jo na ga jo go na ta te chuta shon ni jo go sa to ma yo na long ko ko ni jo go sa te na nyen kha ji ko ni ta ga ya ka ton do no cha cha tuk chin de ba ju te nyen kha shi gi ji de te la spa hamangan kreda tangi ta phoma gi na yek kure jo go na ra ta chi za khura ti de tangi hama khumi do ti rang chi ti gi ni jo ta chi chi ra ma rang hama ga ta long khu ta ta mot ra rang ga an de sha me na man jo ju an cha ta na ra shong ko man jo ju de la ka shi gi nyam bur ma jo na de ton ta ma de shong go na re ki kai zu ko o ta ngan ma shong ba ngai zu tong zu chi ge she ko kra ko ju ko nom ma shong ta ku no ton ngi ya ngi chi jin ta ten ten ta ta da no ta phoma ཁྱིན ཁྱིན ཁྱིན ཁྱིན ཁྱིན ཁྱིན ཁྱིན ཁྱིན ཁྱིན ཁྱིན ཁྱིན ཁྱིན ཁྱིན ཁྱིན ཁྱིན ཁྱིན ཁྱིན ཁྱིན ཁྱིན ཁྱིན ཁྱིན ཁྱིན ཁྱིན ཁྱིན ཁྱིན ཁྱིན ཁྱིན ཁྱིན ཁྱིན ཁྱིན ཁྱིན ཁྱིན ཁྱིན ཁྱིན ཁྱིན ཁྱིན ཁྱིན ཁྱིན ཁྱིན ཁྱིན ཁྱིན ཁྱིན ཁྱིན ཁྱིན ཁྱིན ཁྱིན ཁྱིན ཁྱིན ཁྱིན ཁྱིན ཁྱིན यो चिकचिका सक्तना रे तिसेम कम रेकिन न मारे कि गुनर रंग हामा खुमी दोटी तान जाप सगन जोजिन रामा ओतो स कंकुरो क कंकुरन जोजिन रामा तत कोकुर ये कुर तिके सोना छुन रे सोंतन इ जरा उतन इ त खुमी दो नो दान जान दनि गदा छि गोगदना ति छुन द निंदे देके निंदे दिन जो
0: ये जे
1: दे गोन दो दे ता शुक्रि ओत शुक्रि खोर जोन मार ति छुन तेना त छबगी गो तान ति वकम देता जनशन लेंग गो न दे जाग थोमा मोखियो का chā thāmbā nāni, ngā chūs kālēng gōka. O tāsāng sōngā tōngā, māng tū kōlā tōngā, tāna chī, jīg tōngā mōmāni mā chūn nā rā, tāsāng lōngā tōngā rā, chū tāni yāng jīng zāng shāng lēng jūg, gōmbā tāk jēnyē yōng gōn rā. Tāna sāk shī gā wīdū, rōk shūng nā wā chūk, shāng lēng gā nā, dās lā sūk lōmā gā, yōg nyā gā yā chūk, lōmā gā yā chūk, tī tsīn chō lā gā mā tāng dā tāng, tā rā kōr kūp zī rā, tā kōr kūp kā wīr dā tā, tōk tā nā sōngā, jīg lōng rā rā rā, ཁོམ་ནས་ ཨོ་ཁོམ་ནས་གིན་ན ཡེར་གིན་གར ཐོབ་ཇུ ཅེམ་ང་ནི དང་དེ ངང་ ཡེབ་ཏ ཟ་ཉེམ་ནེ མ་ཤུམེ ཁ་ཏེན་ཡང་ སོབ་ཅན་ན ཇིན་ཚོ་དོན་ན ཏེན་ཇུ གོ་གེ་དེ དང་ཏེ ཝར་ཏན་ཡང་ ཆོ་ཅི ལམ ལམ ཐ་ཉེན་ན ཇུ ཁོ་ཏུ་ཡི་ ཅོལ་ དེ ཆོ་ཏན་ན ལམ་ཡོན་ན ཏལ་སུ་ཁ་རང་ གེ ཁ་ཡེ་དེ ཏ་ཏི་ཅུན་ ཐོལ་གེ མ་ཏང་ དེ དང་སོ ཉེ་ཏེན་ན ཟན་ཤང་ ལང་ཡེ་ དེ དང་ ཏེ ལེན་ཇུ ལ་ཁ་ ཆ་ལ་ཡི་ ཅུ་ཏ་ ཤིག་ ཁ་ཅིན་ དེ ཏེ ཧ་ཏ་ སོང་ཏན་ཉ ཧ་མ་ རོགོ་རོགོ་མི ལེཁ་ཁ་ན དེ གོན་ཏ་ ཏོན་ ཏོན་ ཆེར་ཀེན་ན་ ཆོ་ཀ་ཡ་ སོང་ཏན་ ཧ་མ་ ཏེ་གེ་ རོགོ་མི ཀོན་ ངང་ཡེ་ ཏོང་ ཡོན་ རེ ཡོན་ན་ཏ་ ཏེ་ན་ནི ཏ་ ཏོན་ ཆེ་ཀོན་དེ དེ ཡོ་ཟོ་ ཤང་ལིན་ དེ ན་ཏ་ ཆེ་ཆེ་ མ་ དོན་ རེ ཏ་ ཕོ་མ་ ཆུ་ལ་གེ་ ཟེ་གེན་ ཏ་ན་རེ ཁོ་མི་ དོག་ ཨ་ཤལེ་ ཆེ་ཏན་ ཆ་ཆེ་ དེ་མ་ ཇིན་དེ་ ཆེ་ མ་གོ་ ཏོང་ ཁང་དེ ཟེ་ ཁང་སམ་ ཏ་ ཆེ་ཆ་ ཀོ་རེ་གོ་ ཏེ་མ་གོ་ ཏོམ་ ཏ་ ཏན་ནི ཕོ་མ་ ཏ་ ངང་ཡེ་ ཁ་ཡ་ མ་ཉིག་ ཏེ་ ཝར་ཏན་ནི་ ཆ་ཁ་ན་ ཏ་ ལེཁ་ཁ་ན་ དེ་ ཏ་ང་ཡེ་ ཡང་ ཆེ་གེ་ ལོ་ཀ་ཡན་ན་ ཆོ་ ཁོ་ང་ཡན་ན་ ཆོ་ ཏེ་ཆེ་ ཁྱིན ཤུང གོ ནར ཆོ་ཁོ ནར ཆོ་ཁོ ནར ཏོམོ་ར མོང་ཁིཡོ ནར ཏ་ཏ་ལ་ ཕར ནམཏ དེན་ཅོ མན་ནར དེན་ཅོ རེ རང་ གེ ལེཕོང་ ཏེ དེན་ཅོ ཏ གາດ མ་ཝ ན ཆི་ ཕོ་ཏ ཆེ་མོ་ དེ ཅིག དེ ཆོ་ལི ར ཆོ་ཅིག་ནི ཇོ ཇོ ར དོན་ ཇོ ཁོ ཁོ ནར ཏ་ལ་ ཕར མ་ གེ དང་ཅི གེ ཤི གེ སའུ དེ ར དེ ཧ་ནེ ཏ ཕོ་ཏ ཏོ ཆེ་ ཕོ་མ་ དེ ཏ ཅིག དེ ནི ཚར་སོང་ ན ཏ དེ ཁ་ཝལ དེ ཏ ཡང་ ཧ་མ་ཉི གེ ལེཁ་ ཁ་ གང་ གེ ཡ་མ་ར ཨུཚུང་ ར མ་ ཡ་ ཏ ཅི ཁོང་ གེ མེན་ ན ᱛᱚᱢᱚᱭᱱᱟ ᱥᱮᱨᱟ ᱥᱚᱝ ᱛᱟ ᱥᱟᱭ ᱪᱷᱩᱫᱤ ᱡᱤᱢᱮᱱᱟ ᱠᱷᱟᱭᱱᱟᱱᱤ ᱛᱟ ᱫᱚᱱᱤ ᱭᱟᱝ ᱪᱩ ᱵᱟᱨᱚᱜᱤᱱ ᱛᱷᱚᱱᱛᱟᱝ ᱤᱪᱷᱟᱝ ᱫᱤ ᱛᱷᱚᱱᱛᱟᱝ ᱤ ᱞᱚᱝᱠᱚᱨ ᱠᱚᱨᱤ ᱪᱤᱠᱚᱱ ᱱᱟᱝᱥᱟᱛᱟ ᱠᱟᱨ ᱢᱟᱦᱟᱢᱮ ᱠᱨᱟ ᱠᱷᱟᱢᱟᱱᱤ ᱨᱮ ᱭᱚᱠ ᱨᱚᱝᱛᱟᱝ ᱟᱛᱟ ᱱᱟ ᱠᱚ ᱢᱟᱭᱱᱫᱟ ᱟᱠᱞᱮᱞᱮ ᱱᱟᱠᱪᱤ ᱢᱟᱱ ᱡᱚᱱᱛᱟᱱᱤ ᱡᱤᱜᱱᱤ ᱛᱚᱴᱟ ᱪᱷᱮᱢᱚ ᱜᱚᱱᱢᱟ ᱛᱟᱱᱟᱥ ᱠᱚᱛᱟ ᱦᱟᱝ ᱦᱟᱢᱟᱜ ᱛᱟ ᱜᱟᱝ ᱠᱷᱩᱨᱤ ᱫᱮᱛᱟᱝ ᱭᱚᱨᱟ ᱭᱟᱝ ᱜᱚᱭᱟᱝ ᱨᱟᱝ ᱛᱟ ᱥᱮᱫᱚᱭ ᱫᱮ ᱛᱟᱜᱛᱟᱝ ᱱᱟᱝᱤ ᱱᱟ ᱟᱱᱟᱜ ᱱᱟ ᱥᱮᱱᱟᱝ ᱱᱤ ᱥᱮᱡᱮᱱᱟ ᱦᱟᱢᱟ ᱥᱤᱱᱫᱟ ᱦᱟᱨᱠᱚ ᱣᱮᱭᱤᱱ ᱱᱚᱞᱟ ᱥᱮᱱᱟ ᱡᱟᱛᱟ ᱛᱚᱢᱚ ᱤᱱᱟᱨᱟ ᱥᱮᱫᱮ ᱫᱮᱛᱟᱝ ᱤᱧᱪᱤᱢ ᱢᱮᱱᱮ ᱱᱚᱱᱟᱨᱟ ᱥᱮᱫᱮ ᱛᱟᱝ ᱛᱮ ᱛᱚᱱᱫᱚᱜᱛᱟ ᱠᱷᱤᱜ ᱜᱮᱱ ᱠᱷᱚᱜᱚ ᱛᱚᱢᱚ ᱤᱱᱛᱟ ᱡᱤ ᱦᱟᱱᱤᱛᱟ ᱨᱩᱪᱩ ᱨᱤᱜᱢᱩᱱᱤ ᱛᱷᱟᱠᱟ ᱜᱚᱣᱟᱨ ᱠᱟᱱᱫᱮ ᱫᱤᱧᱟᱝ ᱛᱟᱝ ᱠᱟᱭᱜ ᱫᱚᱠᱷᱴᱟ ᱠᱚ ᱡᱟᱠ ᱠᱤᱪᱷᱟᱱᱟ ᱫᱚᱠᱷᱴᱟ ᱠᱚ ᱱᱚᱥᱠᱛᱟ ᱪᱚᱝᱜᱚᱢ ᱵᱚ ᱫᱤ ᱟᱵᱡᱚᱱᱢ ᱛᱚᱝᱩᱨ ᱫᱟᱱ ᱡᱟᱯᱥᱚᱱ ᱫᱟᱨᱮ ᱱᱟᱠᱟ ᱪᱤᱠᱤ ᱪᱤᱜᱤᱱᱤ ᱱᱮᱵᱤᱫᱤ